0: dat blijft een heerlijk liedje om zo naar te luisteren, hè?
1: Queen Victoria
2: की तरह कैसे देख सकती हैं आप? तो वैसे ही लगेंगी मालिका तेल फरेब।